0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত মন্ত্ৰীসভাৰ অনুমোদন, ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ যদিও 7খন জিলাৰ বহু অঞ্চল প্লাৱিত, বান প্ৰভাৱিত 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰা পাঠদান, উজনি অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনৱাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ, হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱসৰ কাৰ্যসূচী, আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত সংবাদমেলত মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণত মুঠ 4,000 কোটি টকা ব্যয় হ'ব।
1: গুৱাহাটীত বিমানবন্দৰৰ কাষত আমি ছেটেলাইট চিটি নিৰ্মাণ কৰিব ওলাইছো। তাৰ ভূমি অধিগ্ৰহণৰ কাৰণে ৰাজ্য চৰকাৰে আজি 2,100 কোটি টকা অনুমোদন জনায়। সৰ্বমুঠ লেণ্ড একুইজিশ্যনৰ খৰচ প্ৰায় 4,000 কোটি টকা হ'ব আৰু ফাৰ্ষ্ট ফেজ হিচাপে আজি ৰাজ্য চৰকাৰে 2,100 কোটি টকা অনুমোদন জনায়। আৰু ইতিমধ্যে ৰাইজৰ লগত কথা বতৰা পাতি খুব সুন্দৰভাৱে ভূমি অধিগ্ৰহণৰ কাম আগবাঢ়িছে।
0: মুখ্যমন্ত্ৰীয়ে কয় যে সাময়িকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে মন্ত্ৰীসভাই 118,58,00,000 টকাত অনুমোদন দিছে। ছেপ্টেম্বৰত আঁচনিখন পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বিদেশী ভাষা শিকোৱাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত এজন শিক্ষাৰ্থীক 1,50,000 টকা প্ৰদান কৰা হ'ব। বিদেশী ভাষা শিকা প্ৰতিগৰাকী শিক্ষাৰ্থীক সকাহ দিয়াৰ বাবে এই অনুদান ৰাজসাহায্যযুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বিটিআৰলৈ 900 কোটি টকা আগবঢ়োৱাৰ বাজেট প্ৰস্তাৱৰ অংশ হিচাপে 450 কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিশেষ কৰ ৰেহাইৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বছৰি 10,00,000 টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি কৰ আদায় দিব নালাগে।
1: ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে কোনো কৃষি আয়কৰ দিব নালাগে তাৰ বাবে 10,00,000 টকা পৰ্যন্ত উপাৰ্জনত 0 কৃষি কৰ, অৰ্থাৎ তেওঁৰ বিক্ৰী 50 লাখো হ'ব পাৰে, খৰচ 40 লাখ বাদ দিয়াৰ পিছত 10,00,000 টকালৈকে কোনো কৃষি আয়কৰ দিব নালাগে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয়কৰৰ এতিয়াৰ পৰা প্ৰায় বাহিৰত থাকিব।
0: আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি আধাৰ কাৰ্ড উলিওৱাৰ সময়সীমা অহা বছৰৰ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মৰাণমটক জনগোষ্ঠীৰ লোকসকলে 31 মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড ল'ব পাৰিব। জাগীৰোডত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত হোটেল নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰী সেৱাত নিযুক্তিপ্ৰাপ্ত লোকসকলৰ বাবে নথি পত্ৰৰ পৰীক্ষণত আৰক্ষীৰ সত্যাসত্য নিৰূপণ ব্যৱস্থা সৰলীকৰণত কালি মন্ত্ৰীসভাই অনুমোদন জনায়। তদুপৰি অসমৰ ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কিন্তু অসমৰ বাবে কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা 6টা জনগোষ্ঠীৰ যোগ্য লোকসকলক নিৰ্ধাৰিত ৰাজ্যিক আৰ্হিত OBC নন ক্ৰিমি লেয়াৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। মন্ত্ৰীসভাই অসম কাৰাগাৰ বিধি আৰু অসম অধীক্ষক আৰু কাৰাগাৰৰ ব্যৱস্থাপনা বিধি 2022ৰ অধীনত কাৰাগাৰসমূহৰ তদাৰকী আৰু ব্যৱস্থাপনাৰ নিয়ম সংশোধনতো অনুমোদন জনাইছে। মন্ত্ৰীসভাই লগতে APDCL আৰু APGCL অইল গ্ৰীণ পাৱাৰ লিমিটেডৰ মাজত 25 বছৰৰ বাবে 25 মেগাৱাটৰ বিদ্যুৎ নামৰূপ সৌৰ PV প্ৰকল্পৰ পৰা প্ৰতি ইউনিটত 3.45 টকা দৰত ক্ৰয় কৰাৰ বাবে বিদ্যুৎ ক্ৰয় চুক্তি সম্পাদনতো অনুমোদন জনায়। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441 গাঁৱৰ 112,718 জন লোক প্ৰভা৭ হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। বিগত 48 ঘণ্টাত বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হয়। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 17 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভঙা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ 5টা স্থানৰ ভিতৰত 4টা স্থানতে মথাউৰিৰ চিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শোলমাৰাত এই কাম শেষ পৰ্যায়ত আছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত দেওবাৰৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনৱাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত এই সাহায্য বিতৰণ কৰিব। প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰক 2.5 লাখ টকাকৈ পৰ্যন্ত মুঠ 11,30,00,000 টকা হস্তান্তৰ কৰা হ'ব। শিৱসাগৰ জিলাৰ 350টা, চৰাইদেউৰ 95, যোৰহাটৰ 37 আৰু গোলাঘাটৰ 12টা কেন্দ্ৰলৈ এই সাহায্য আগবঢ়োৱা হ'ব। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে

0: হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মহৰ কেম্পত আজি মাউতসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকী পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া কবীৰ নাথে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰা মতে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700টা বনৰীয়া হাতী আৰু 59টা পোহনীয়া হাতী আছে। তদুপৰি উদ্যানখনত হাতী সুৰক্ষাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আঘাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে। বনাঞ্চল হ্ৰাস, বনভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান, কৃষি আৰু বাসগৃহ নিৰ্মাণ কৰাৰ ফলত হাতীৰ বিচৰণভূমি সংকুচিত হৈ অহা আৰু খাদ্যৰ নাটনি হোৱাৰ ফলত এই সমস্যাৰ সৃষ্টি হৈছে। ধেমাজি জিলাৰ জোনাইৰ সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা 5 বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন TMPK অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ বিৰুদ্ধে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে।
1: যোৱা 10 আগষ্ট তাৰিখে বদতি মিংমাঙত সংঘটিত ঘটনাত টাকাম মিচিং পৰিণ কাবাঙে তীব্ৰ গৰিহণা জনাইছো। এই ঘটনাই আমাৰ সীমামৰীয়া অঞ্চলত থকা আৰু লগতে অৰুণাচলত কৰ্মৰত আমাৰ মানুহসকলৰ কাৰণে গভীৰ উদ্বেগ প্ৰকাশ কৰিছো আৰু এই ঘটনাত জড়িত সকলো দোষীক সোনকালে কৰায়ত্ত কৰিব লাগিব, অন্যথা আমি এই পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ অনাগত দিনলৈ অব্যাহত ৰাখিম।
0: উল্লেখযোগ্য যে যোৱা 10 আগষ্টত অঞ্চলটোত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাত আহত 4জন যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি এই লোককেইজনৰ স্বাস্থ্যৰ বুজ লয়। ইপিনে বিবদমান অঞ্চলটোত সৃষ্টি হোৱা এই পৰিস্থিতি সাময়িক আৰু সম্প্ৰতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে।
2: সেই যিটো বিশেষ অঞ্চল, এই অঞ্চলটোত অকণমান আগৰ পৰাই কিছু মাটিক লৈ তেওঁলোকৰ দুয়োটা পক্ষৰে এটা টনা অজৰা আছিল। এই মানুহখিনিৰ অৰুণাচলৰ মানুহ আৰু আমাৰ মানুহখিনি, মিচিং মানুহ আছে সিফালে, তেওঁলোকৰ অৰুণাচলী মানুহ আছে, এই মানুহখিনিৰ মাজত এটা খুব সুন্দৰ সম্পৰ্কও আছে। তেওঁলোকৰ মাজত আনকি বৈবাহিক সম্পৰ্ক, বিয়া বাৰু হয়। হঠাৎ কিয় এনেকুৱা পৰ্যায়লৈকে গৈছে বুজি পোৱা নাই, কিন্তু সন্ধিয়াৰ ভিতৰতে ইতিমধ্যে তেওঁলোকৰ মাজত সমন্বয় হৈ গৈছে। অলপ ভুল বুজাবুজি হৈছিল, কিন্তু তেওঁলোকৰ মাজত ইতিমধ্যে দুয়োটা পক্ষৰ মাজত আলোচনা হৈ দুগৰাকী ব্যক্তি দুইফালে গুচি গৈছিল। এতিয়া পৰিৱেশ সুন্দৰভাৱে হৈ গৈছে।
0: কলম্বিয়াৰ বিধ্বংসী ভূমিকম্পত কমেও 250জন লোকৰ মৃত্যু হৈছে আৰু 2700ৰো অধিক লোক সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে। এই ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে কালি পশ্চিম অংশৰ ধবংসস্তূপ খান্দি ধবংসাৱশেষৰ মাজত চেপা খাই থকাৰ আশংকা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে সোমবাৰে পুৱা কলম্বিয়াত সংঘটিত এই শতিকাৰ আটাইতকৈ ভয়াৱহ ভূমিকম্পটোৰ ফলত কফি খেতিৰ বাবে প্ৰসিদ্ধ অঞ্চলটোৰ ভূমিখণ্ডত বৃহৎ ফাট মেলাৰ লগতে ভালেসংখ্যক অট্টালিকা, বাসগৃহ, শিক্ষানুষ্ঠান আৰু স্বাস্থ্যকেন্দ্ৰৰ আৱাসসমূহৰ বিস্তৰ ক্ষতি হয়। তথ্য অনুসৰি পেৰেৰাত 101জন আৰু দেশৰ তৃতীয় বৃহত্তম চহৰ কালিত 95জন লোকৰ মৃত্যু হৈছে। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত গ্ৰুপ এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত FC1ক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে 3খন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশ লোৱা FC1ে 3খন খেলৰ পৰা 3 পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত নেৰোকা ফুটবল ক্লাব FC ৰেংদাইৰ মুখামুখি হ'ব। খেলখন বিয়লি 4 বজাত ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে সন্ধিয়া 7 বজাত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত মহমেদান স্পৰ্টিং ক্লাব ইণ্ডিয়ান আৰ্মি ফুটবল টীমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰা নিৰেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে বিভিন্ন বিষয়ৰ বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তাৰ কাকতে গোগামুখ সীমান্তৰ গুলীচালনাৰ ঘটনাৰ বাতৰিক মুখ্য

0: বাতৰিৰ স্থান দিছে। কাকতখনে কলম্বিয়াৰ ভূমিকম্পৰ খবৰো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰুণাচল সীমান্তত হোৱা গুলীচালনাৰ বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে অৰুণাচলীৰ গুলীবৰ্ষণক লৈ উত্তাল ধেমাজি শিৰোনামেৰে পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতে মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙৰ উদ্ধৃতিৰে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমৰ 15খন জিলা অতি স্পৰ্শকাতৰৰূপে চিহ্নিত হোৱাৰ খবৰক প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। এই সিদ্ধান্তসমূহৰ বিষয়ে এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহক অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক সফল কৰি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ প্ৰতি আহান জনোৱাৰ বিষয়েও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনিৰ বানৰ কবলত পৰা অঞ্চলসমূহৰ পশুধনৰ খাদ্যৰ যোগান সন্দৰ্ভত এটা বাতৰি আমাৰ অসম কাকতে চৰকাৰে যোগান ধৰা পশু খাদ্যৰ বুজন অংশ আদবাততে অন্তৰ্ধান শিৰোনামেৰে প্ৰকাশ কৰিছে। উজনিৰ বানৰ ফলত শিক্ষাখণ্ডতো ব্যাপক প্ৰভাৱ পৰিছে। উজনিৰ 254খন বিদ্যালয় এতিয়াও গৰম বন্ধৰ পাছত খুলিব বাকী আছে। এই বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে বতৰৰ অধিক ক্ষুদ্ধ আগলি বতৰৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে 11টা নতুন ৰাডাৰ সাজু কৰি থকাৰ বিষয়ে এটা খবৰ দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ পুনৰ উভতি যাওঁ।
1: দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা 25খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ 15খন জিলাও আছে। লগতে ৰাজ্যৰ 24খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে। লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এই উদ্বেগজনক তথ্য দাঙি ধৰে। সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে ৰাজ্যৰ পূৰ্বৰ কৰিমগঞ্জ তথা বৰ্তমানৰ শ্ৰীভূমি জিলাক চিহ্নিত কৰা হৈছে। দেশৰ জলবায়ু পৰিৱৰ্তন প্ৰভাৱিত ৰাজ্যসমূহৰ তালিকাত অসম পঞ্চম স্থানত আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2100 কোটি টকাত মন্ত্ৰীসভাৰ অনুমোদন। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ যদিও 7খন জিলাৰ বহু অঞ্চল প্লাৱিত। বান প্ৰভাৱিত 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰা পাঠদান। উজনি অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ। হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তি দিৱসৰ কাৰ্যসূচী। আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান। ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ। জনসাধাৰণক এই অভিযানত অংশ ল'বলৈ ৰাজ্যপালৰ আহ্বান। বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান বাধ্যতামূলক কৰি বিদ্যালয় শিক্ষা পৰিষদৰ বিদ্যালয়ৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ 2.5 লাখ টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ 11.30 কোটি টকাৰ পুঁজি আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু ক্ষতিপূৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে বানপীড়িত অঞ্চললৈ স্বাভাৱিকতা ঘূৰাই অনাত সহায় কৰিব। ইপিনে ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইতিমধ্যে 793খন বিদ্যালয়ক মেৰামতিৰ বাবে 2 লাখ টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ

0: সোতৰ আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা 20 আগষ্টৰ পূৰ্বে 1.5 লাখ টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডক্টৰ শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়।
1: শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত আমাৰ 20টা ইঞ্চুৰেঞ্চ কোম্পানীয়ে কাম কৰে। এই মুহূৰ্তলৈকে 1703 গৰাকী ব্যক্তিয়ে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছে আৰু 92 কোটি টকাৰ ইঞ্চুৰেঞ্চ বিচাৰিছে আৰু ইঞ্চুৰেঞ্চ কোম্পানীসমূহেও প্ৰায় 176 ক্লেইম ইতিমধ্যে ছেটল কৰিছে। মই শিৱসাগৰ, চৰাইদেউ ৰাইজক আহ্বান জনাম, যোৰহাট, গোলাঘাটৰ ৰাইজক, আপোনালোকে যেন ইঞ্চুৰেঞ্চ ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক। তেওঁলোকে যাতে বেংকটোত এপ্লিকেশ্যনখন দিয়ে। 30 আগষ্টলৈকে সময় আছে, গতিকে 30 আগষ্টৰ ভিতৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক বেংকৰ লোন মৰেটৰিয়ামৰ কাৰণে এপ্লিকেশ্যন দিবৰ কাৰণে আৰু আমাৰ ইনচুৰেঞ্চ ক্লেইম কৰিবৰ কাৰণে আহ্বান জনাম।
0: ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441 গাঁৱৰ 1,12,718 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 102 হৈছেগৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। 17 আগষ্টলৈ চলিবলগীয়া এই অভিযানৰ জৰিয়তে ঘৰে ঘৰে তিৰংগ পতাকা উত্তোলন, তিৰংগা সমদল আদিৰ জৰিয়তে দেশৰ ঐক্য, সংহতি আৰু ঐতিহ্যক সুদৃঢ় কৰাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জনসাধাৰণক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
2: यह भारत की एकता, अखंडता, स्वाभिमान और गौरव का प्रतीक है। तिरंगे में हमारे राष्ट्र के संकल्प और उज्जवल भविष्य की भावना निहित है। इसमें हमारे असंख्य स्वतंत्रता सेनानियों के त्याग, तपस्या, संघर्ष और बलिदान की अमर गाथाएं समाहित हैं। हमारा तिरंगा हमें मां भारती के लिए समर्पित होकर कार्य करने की प्रेरणा देता है। आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी के आह्वान पर मैं असम के सभी नागरिकों से आग्रह करता हूं कि आप हर घर तिरंगा अभियान में सहभागी बने और अपने अपने घरों पर तिरंगा फहराकर राष्ट्र के प्रति अपनी श्रद्धा और प्रतिबद्धता व्यक्त करें। धन्यवाद। जय हिंद।
0: হৰঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে। মৰিগাঁও জিলায়ুক্ত সৃষ্টি সিঙে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু হৰঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলায়ুক্তৰ কাৰ্যালয়ত আজি এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে ছেলফি পইণ্টো মুকলি কৰা হয়। বজালি জিলাত আজি মণ্ডল বিজেপিৰ উদ্যোগত তিৰংগা যাত্ৰা উলিওৱা হয়। বামাখাটিৰ শ্বহীদ অক্ষেন্দ্ৰ হাইস্কুলৰ পৰা উলিওৱা এই যাত্ৰাত দলীয় নেতাকৰ্মীসকলে হাতে হাতে জাতীয় পতাকা লৈ অংশগ্ৰহণ কৰে। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰতো আজি তিৰংগা সমদল উলিওৱা হয়। ইয়াৰ অংশ হিচাপে গান্ধীবাগ উদ্যানত সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন কৰা হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ উপৰি NCC, NSS, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, নাগৰিক সংগঠন, জিলা ক্ৰীড়া বিভাগ আৰু অন্যান্য বিভাগৰ প্ৰতিনিধিসকলে এই কাৰ্যসূচীত অংশ লয়। গোলাঘাট জিলায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই উপলক্ষে বিশেষ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ 120 গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
3: ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব হস্তী দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী

0: মোৰ হাতী আৰু মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, বুঢ়াপাহাৰ জীপ চাফাৰী সন্থাৰ সামূহিক উদ্যোগত উদ্যানখনত আজি চাফাই অভিযান চলোৱা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱস উপলক্ষে বাঁহবাৰী সংমণ্ডলৰ মহল শিবিৰত বন্দী হাতীৰ কল্যাণ আৰু মাউতসকলৰ জ্ঞান বিনিময়ৰ উদ্দেশ্যে হস্তী স্বাস্থ্য আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700টা বনৰীয়া হাতী, 59টা পোহনীয়া হাতী আৰু 63টা বন্দী হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিশ্ব হস্তী দিৱস উপলক্ষে দ্য গ্ৰীণ গ্ল' নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু পতঞ্জলী যোগপীঠ, এছ এছ বি তথা বাক্সা জিলাৰ বন প্ৰাধিকৰণৰ যৌথ সহযোগত সজাগতা সভা অনুষ্ঠিত হয়। সভাত বনৰীয়া হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত ৰোধ সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি দৃশ্য শ্ৰব্য মাধ্যমৰ সহায়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বনৰীয়া হাতী সংৰক্ষণৰ দিশসমূহৰ বিষয়ে অৱগত কৰোৱা হয়।
1: 12 আগষ্ট তাৰিখটো সমগ্ৰ পৃথিৱীতে বিশ্ব হস্তী দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য হ'ল যে হাতী সংৰক্ষণ সম্পৰ্কীয় সজাগতা। আপোনালোকে নিশ্চয় জ্ঞাত যে আমাৰ বৰ্তমান চাৰিওফালে এটা নতুন সমস্যাৰ সৃষ্টি হৈছে, যিটো কোৱা হয় হাতী মানুহৰ সংঘাত। আৰু আমাৰ তামোলপুৰ জিলাখন এই ক্ষেত্ৰত যথেষ্ট ভুগি আছে আৰু তাৰ লগত সংগতি ৰাখি আমি বেচৰকাৰী সংস্থা দ্য গ্ৰীণ গ্ল'ব, লগতে আমাৰ ইয়াতে সশস্ত্ৰ সীমাবল তেখেতসকল আছে, তাৰপিছত পতঞ্জলী যোগপীঠ আছে, তাৰপিছত বন বিভাগ আছে, তেনেকে যৌথভাৱে আমি তামোলপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত এটা সজাগতামূলক মত বিনিময় অনুষ্ঠান, লগতে ইয়াত মানে প্ৰেজেণ্টেশ্যন, লগতে ইয়াত এটা এক্সিবিশ্যনৰ আয়োজন কৰিছো। উদ্দেশ্যটো হ'ল যে আমাৰ উঠি অহা যিবোৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, তেওঁলোকে হাতী সম্পৰ্কে কথাবোৰ জানক। এতিয়া এইখিনি জেগা হাতী সংবেদনশীল, গতিকে ইয়াত যদি কালি কিবা হঠাৎ হাতী এটা ওলাই তেতিয়া ধৰি লওক কি কৰিব লাগে বা কি কৰিব নালাগে তেনেকুৱা ধৰণৰ।
0: পশ্চিম কাৰ্বি আংলং জিলাৰ থং নকবে হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়তো বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি সজাগতা আৰু জনসম্পৰ্ক কাৰ্যসূচী অনুষ্ঠিত হয়। মানুহ আৰু হাতীৰ মাজৰ সংঘাত হ্ৰাস কৰি সহাৱস্থান গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজিৰ কাৰ্যসূচীত গুৰুত্ব আৰোপ কৰা হয়। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সংক্ৰান্তত আদালতে 11 গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আজি সংবাদ মাধ্যমক এই কথা জনাই কয় যে এই গোচৰ সন্দৰ্ভত আজিলৈকে 89জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুষ সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে। ইফালে নিৰ্দেশ অমান্য কৰি মহাবীৰ একুৱা নামৰ প্ৰতিষ্ঠানটো খোলাক লৈ দাখিল কৰা আবেদনখনৰ বিৰুদ্ধে আদালতে দিয়া ৰায় সন্দৰ্ভত লোক অধিবক্তা জিয়াউল কামাৰে এইদৰে কয়।
2: মহাবীৰ একুৱাৰ পজিশ্যনটো এনেকুৱা হ'ল যে অলৰেডি 29/4/26 অনাৰেবল কোৰ্টে গোটেই প্ৰপাৰ্টিটো মহাবীৰ একুৱা এটেচমেণ্ট কৰিব দিছিল, একৰ্ডিংলি এটেচ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্য গম পাওঁ যে সাক্ষী দিব আহোঁতে ওলাই পৰিল, এইটো অলৰেডি ৰানিং হৈ আছে, তো সেইটোতো আমাৰ মতে ইলিগেল হৈছে। সেইকাৰণে আমি এখন দৰখাস্ত দিলোঁ আৰু ইয়াতে মই আপোনালোকৰ মিডিয়াক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আপোনালোকে সেই কভাৰেজটো দেখুওৱাৰ কাৰণে আমি আজি জোৰকৈ আৰ্গুমেণ্টটো কৰিব পাৰিছোঁ যে এইটো ইমিডিয়েটলি এটেচ কৰিব লাগে, যাতে যিহেতু অৰ্ডাৰটো আছে মহামান্য আদালতত সেইটো ৰেচপেক্টফুলি কেৰি আউট কৰিব লাগে। আৰু আমি এটা কথা পইণ্ট আউটো কৰি দিছিলোঁ অনাৰেবল কোৰ্টক যে সিহঁতৰ উকিল প্ৰেজেণ্ট আছিল যেতিয়া এই শুনানি হৈছে, চ' তেওঁলোক অৱগত।
0: আনহাতে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপৰ গাৰ্গে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। একেদৰে অভিযুক্ত শ্যামকানু মহন্তৰ এখন আবেদন সন্দৰ্ভতো আদালতত শুনানি অনুষ্ঠিত হ'ব। ৰাজ্যপালৰ ধবজাবাহী আঁচনি গাঁৱে গাঁৱে যোগ মহা অভিযান সন্দৰ্ভত আজি নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী জিলাখনৰ বিভিন্ন বিভাগৰ পৰা মনোনীত কৰ্মচাৰীসকলৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰে। নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ ধ্ৰুৱজ্যোতি হাজৰিকা, অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতাৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মানৱ কুমাৰ চৌধুৰী আৰু জিলা ক্ৰীড়া বিষয়াৰ উপস্থিতিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত আয়ুক্ত পাটোৱাৰীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ পৰা অহা 100গৰাকী কৰ্মচাৰীক 18 আগষ্ট প্ৰশিক্ষণ দিয়া হ'ব বুলি প্ৰকাশ কৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক পৰিস্মিতা ধিঙিয়াৰ পৰা।
3: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। 2027 হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা

0: শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় শিক্ষা পৰিষদে শিক্ষাৰ্থীৰ বেংক একাউণ্ট খোলা সন্দৰ্ভত সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে পত্ৰখনত উল্লেখ কৰা অনুসৰি অহা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। এনে প্ৰেক্ষাপটত প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে দশম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত বেংক একাউণ্ট খোলাটো যাতে নিশ্চিত হয় তাৰ বাবে শিক্ষানুষ্ঠানৰ মুৰববীক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকক আহ্বান জনোৱা হৈছে। 80 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত তেওঁ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অপূৰ্ব কুমাৰ বৰাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 79 বছৰ। উল্লেখযোগ্য যে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত 1966 চনত চাকৰিত যোগদান কৰি 2007 চনত অৱসৰ গ্ৰহণ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান। ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ। বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান বাধ্যতামূলক।
1: সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।